0: दोस्तों, अभी आप सुन रहे थे दिल्ली केंद्र से प्रसारित हिंदी एवं अंग्रेजी में समाचार। ये आकाशवाणी का अरुण एफएम है, जहां होती है दिल से दिल की बात। और प्रस्तुत है आपके लिए अपना पसंदीदा कार्यक्रम हेलो फरमाइश।
1: हेलो फरमाइश।
2: हेलो फरमाइश।
3: नमस्कार।
2: हेलो फरमाइश, ईटानगर।
3: খুব
2: ভাল। ডিউটি শেষ হল?
3: ডিউটি আছে, আধা হল। যোৱাটোলৈ আহিছো, কাম এটা আছে।
2: আচ্ছা, অকে অকে। আৰু সব ঠিক ঠাক ন?
3: ভালে আছো, আপুনি ভালে আছে?
2: হয় হয়, ময়ো খুব ভাল।
3: হয়,
2: আৰু বতৰ কেনেকুৱা তাত?
3: বতৰ ৰ'দ দিছিলে, এতিয়া আকৌ গুমাই আছে, বৰষুণ দিব নেকি?
2: আচ্ছা, বৰষুণ দি দিওঁ হৈ আছে ন? অকে অকে, ঠিক আছে। আজি কি গানা শুনিব দিনেশা?
3: মই আজি ৰাজা হিন্দুস্তানী পৰদেশী পৰদেশী গান শুনি আছো।
2: ৰাজা হিন্দুস্তানী পৰদেশী পৰদেশী, অকে। হা হা, আৰু কাকা শুনাব?
3: মই শৰত দৰা, বাইকন মুণ্ডা, অমল বসুমতাৰী, নিতু দেৱ, তাৰপৰা মন্টু বৰুৱা খুৰা, লগতে আপোনাৰ
2: দিনেশ দা কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। আমি আপোনাক আপোনাৰ গান শুনাই আছো।